0: চলো রে, যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে।
1: সুনকর পুকার তুমি আয়ে নহি কোই পাস তো ক্যা, চল গো অকেলে। জো কায়র হ্যায় ছুপতে হ্যায় ওট লেকর, তুম চলো অকেলে। আরে অভাগে খোলো মন, তুম বোলো পগলে এক অকেলে। রেগিস্তানো মে কোই সাথ ছোড়ে তো ভি ক্যা হ্যায়, कांटों के पांव में चुभे से होता क्या है। रक्त सने पथ पर बढ़ लेना अकेले, तूफानी रातों में दीपक लेकर कोई खा नहीं तो भी तुम चलो अकेले। अड़त ज्योति पीड़ा की बनने दो एकाकी मन में, चलते चलो अकेले।